ৱেল মাই ডিয়াৰ ফ্ৰেণ্ডছ, পইলা গীত শুনি কিনে এনজয় কৰি থাকিব বুলি মই পৰা উমেদ কৰি আছে। সিহঁতে আমি খালাগা লিচনাৰ্ছ চপাজৰঙী ৰেডিঅ' লিচনাৰ্ছ গ্ৰুপ মধ্যপ্ৰদেশ পৰা বিখানা শুনি কিনে এনজয় কৰি আছে। কোনে লিখি দিছে, গুড মৰ্ণিং টু অল অফ ইউ এণ্ড থেংক ইউ চ' মাছ সুৰজ ভৰ্মা, ঋষভ খানাক, অৰ ভাৱনা ভৰ্মা, প্ৰেমলাল ভৰ্মা, নিকেশ হৰ্ষিতা অৰ মমতা পাই ভৰ্মা, তেখেত চব বি গানা শুনি কিনে এনজয় কৰি আছে। কোনে মধ্যপ্ৰদেশ পৰা লিখি নপতাই দি আছে, থেংক ইউ চ' মাছ জন্দ্ৰ দিমং, ৰাজেশ থেৰণ আৰু বিকাশ খ্ৰামচা, চৰিয়া জানকাৰ্পি আংলং ৰাবি গানা শুনি কিনে এনজয় কৰি আছে। কোনে লিখি দি আছে, থেংক ইউ চ' মাছ দুৰ্গেশ নাগানপুৰী, ৰাধেশ্যাম নাগানপুৰী, বন্দনা ভাৱনা, পিণ্টু গুলু, কুসুমবাই পাপু, দিব্যাঞ্জ আৰু সুৰাজ কুমাৰ ডাকছে, তেখেত চব বি গান্ধোৱা মধ্যপ্ৰদেশ পৰা গানা শুনি কিনে এনজয় কৰি আছে। কোনে লিখি দি আছে, থেংক ইউ চ' মাছ মাই ডিয়াৰ ফ্ৰেণ্ডছ। এতিয়া কোন কোন টিউন ইন কৰি কিনে আছে আপুনি খালি আমি খালৰ লগতে লিখি নাপতাই দিব পাৰিব। আজি লগা প্লে লিষ্ট কেনেকুৱা লাগি আছে, নহ'লে বি কিবা এটা মন দি থকা ভাৱনা চব লিষ্টনাৰ্ছ খালৰ লগতে শ্বেয়াৰ কৰিব মন আছে বোলে, ফোন নম্বৰ আছে 9436805333 আৰু এইবাৰ ফোন নম্বৰ গৈ দি আছে 9436805333। তাতে আপুনি কাৰণে এফ এম স্পেচ এফ টাইপ কৰি কিনে আপুনি লগা মেছেজ লিখি কিনে পতাই দিবি। Now, my dear friends, time to raise the energy levels with a fun-filled family celebration song that instantly makes you smile. So, my dear friends, huni abo A.R. Rahman, Remo Fernandez aro Swarna Latha waste Bombay film bra. And this song became a massive youth anthem in the 90s and showcased the experimental music brilliance of A.R. Rahman. Huni kita enjoy kurbi Bombay film bra. Music this A.R. Rahman, lyrics Mehboob.

ৱেল মই ডিয়াৰ ফ্ৰেণ্ডছ আপুনি কাৰণ জবি গানা শুনি কেইটা এনজয় কৰি থাকি আছে বুলি মই পূৰা উমিদ কৰি আছে। ইয়াত আমি খেল লাগে লিষ্টনাৰ ইলিভি কিহোফ তাই বি গানা শুনি কিনে এনজয় কৰি আছো কোনালে লিখি দি আছে ইলিভি কিহো গুড মৰ্ণিং এণ্ড থেংক ইউ ছ' মাছ ফৰ ৰাইটিং ইন টু আছ। আৰু তাই কৈ আছে তাই টি পি এছ কলনী কুহিমাৰ পৰা আছে কৈ আছে সদায়টো নিচিনা শুনি কিনে এনজয় কৰি থাকিবি আৰু আমি খেল লগত লিখি দিয়াৰ কাৰণে বেছি খুচি বা জনাই দি আছে। চন্দ্ৰশেখৰ তাই বি গানা শুনি কিনে এনজয় কৰি আছো লিখি দি আছে থেংক ইউ ছ' মাছ চন্দ্ৰশেখৰ ফৰ ৰাইটিং ইন টু আছ। প্ৰগ্ৰাম খতম নদা শুনি থাকিবি। My dear friends, moving on to the next track, yade ami kani ekta KK laga voice te, ami kani ekta unforgettable number khuniya hobo. Aro, well, yade DSA Om Shanti Om film bra. Music dise Vishal Shekhar, lyrics Javed Akhtar. Khuni kina enjoy kribi, my dear friends.

নমস্কাৰ আৰু সবকে মৰম চালাম জনাই দিয়া আছে। মাইকী মানুহ আৱাজ কাৰ্যক্ৰমতে স্বাগত আছে। লিছনাৰ্ছ, আজি আমি খান লগতে আহি কেনে আছে স্পেচিয়েল গেষ্ট মিছেছ ভিক্ৰী জৈনীয় বুচৌ। দায়িত্ব হ'লে কম্প'জাৰ, ছং ৰাইটাৰ, ভকেলিষ্ট আৰু মিউজিক টিচাৰ আছে। আৰু এতিয়া প্ৰেজেণ্টেডো তাই ভকেল আৰু মিউজিক টিচাৰ আছে চেম্ফনী একাডেমি অফ মিউজিক

0: Wow, mahan sundar ro bachai dishe, ma'am, apni laga music piece to. Apni amhe listeners kan gibi honai dear ne, apni ki bishi thank you, thanya bat janai dear se. Aro listeners kan bi bishi aro apni la hunu lu munchai thibo. Jane ami aro ekta sawal hutibo apni ge. Apni laga music teacher bra, apni ge ki advice dishe as a music learner in your early age.
1: Mui laga first music teacher do piano teacher ekta thaishe. To tai do muge koi. Piano do every day practice na korele do la pari jai ine ase to mujo tala ko tha over honi jai na over practice kori thagina ta time do nijo la study speed neglect ine tak bi huje she ine ase but practice every day consistency do bi shi lage ine ase aro not just piano ekla na hoye na piche do moi vocal dui hiki ja piche de bi itu laga same advice tu niga se music te do practice to manu 24 hours practice kore se gulo do mahan do 48 hours practice kuro inya na manu wa with double inya se
0: music ke bi mon di wele laga ekta
1: yes
0: time ho jai na
1: hoy
0: ya phi khushi se apni le de amian listeners ka phi baba learn kore se aji music la pore na okay doro ke back ta hudu question as a musician composer and singer ki laga challenges face kurishe or kurise
1: tu question do na bishi sensitive bi ho pare so mon bi alag alag thage de opinion na holi moi gane do as a musician ko le do when we take our mahalaga music to bahar lai shugle do sob mon bi khushi pa inawi na thaki wo aro kumba du shu khushi na pa bi thaki wo tu mahan itui ready ko na thaki wo lage aro as a composer mukhala gana handu ma likhina thagili bi mukhan aro olaigina materialize kule itu dikdar pa ekta itu bi dikhe aro as a singer mohan do full time singer ina do dikdar ase ajigali do na because we have other priorities nijo la gohola priorities thake kam laga thake business thake nya huja do consistency itu ho na pari jagane itu han challenges khan ase moi karni do
0: okay ঠিক আছে আৰু আপুনি আৰু এটা সুধিব আপুনিতো হ'লে কি লগা মিউজিক কম্পজিশ্যনতে বেছি এক্সপিৰিয়েঞ্চ আছে লিচনাৰ্ছ কাংগে কৈ দিব পাৰিব
1: মোৰ চি ক'লেতো আই এম নট এ ভেৰি লাউড পাৰ্চন মোৰ তোমাৰ জোৰ নহয় এইটো নিচিনা মোৰ লগা মিউজিক বি মোৰ লগা পাৰ্চনেলিটি নিচিনা দেহি হুজাই ভেৰি কোৱাইট আৰু বেছি চলফুল আৰু মইতো বেছি ইম'চনেল থাকে তো মোৰ লিৰিক্স খান দু হৈছে গ'লে ভেৰি কনচিয়াছ থাকে না একদম ভাবি কিনে লিখি দিয়া নহ'লে মোলা মন বা নৌলা তাকতো মই কুৰুলি নাথাকি যায় ইনিয়া আছে আৰু ইনিয়া হৈ যাগানে কোৱাইট ভেৰি কোৱাইট কম্পজিশ্যন আৰু মানুহ মোলা গানাও শুনিছে গ'লো ইটছ ভেৰি ইজি মানুহ বি শুনি কিনা এনেই পাৰি যায় না বেছি ইজি আছে তো মই ইমান ডিফিকাল্ট বি নহয় মোৰ লগাটো
0: থেংক ইউ চ' মাছ আচ্ছা আৰু আপুনি কি এটা কুৱেশ্যন সুধিব কি লগা চাউলে আপুনি মিউজিক শিকা চুৰ কৰিছে লাইক চাউল না
1: মই মোৰ লগত ফাৰ্ষ্ট ইনষ্ট্ৰুমেণ্ট মই এইটো প্লে কৰা তো ফৰ্মেল এডুকেশ্যনকো লোৱা নাই এইটোতো মই ফাইভ ইয়াৰ্ছ অল্ড ইনে থাকিছে নেকি অফকৰ্চ আৰু কৰ্ড খানকো নাবাজাই কিনে মেলোডি একলা বাজাই ইনে থাকিছে হ'লে মই এনৰোল্ড কৰি কিনে মিউজিক টিচাৰ একতা নিজে পৰা ষ্টাৰ্ট কৰে তো ইট ষ্টাৰ্ট ৱেন আই ৱাজ দহ চাল ইনেদেহি মই ষ্টাৰ্ট কৰি লাছে
0: হয় আচ্ছা তো বেছি জলদি আপুনি বি মিউজিকতে খুচি যাইছে ন লগলে অয় বেছি ইনস্পিৰেশ্যন ভাল আছে দেই মেম আচ্ছা আৰু আপুনি কি এটা সুধিব চিন্স আপুনি আমি এনেকৈ বেছি ইনস্পায়াৰ কৰি আছে উইথ দ্য কোৱেশ্যনছ আৰু আপুনি এম পি আৰু বেছি জানিবলৈ মন যায় সেইজনে আৰু আপুনি কি কোনোবা চাবল সুধিব মিউজিক টিচাৰ হ'বলৈ কাৰণে কোৱালিফিকেশ্যন কিমান তাক লাগে না
1: এইটো বি আলাগ আলাগ আছে দে মহান দ ইফ ইটছ কোন বি বেচেলৰ্ছ ডিগ্ৰী খান দে ক্ৰুল আছে গ'লে তহান উদু টিচাৰ দিছে গ'লে তাই তো মাষ্টাৰ্ছ খান থাকিব লাগে মাষ্টাৰ্ছ খান পি এইচ ডি খান এজ মাছ এজ কিমান পাৱাৰ হ'ব হ'লে বি মিনিমাম দ আই এম শ্বৰ মাষ্টাৰ্ছ খান বাঢ়ি যায় কিনা টিচ কৰিবলৈ পাৰা এদিন আছে মহান লগা একাডেমি দ মহান লগা স্কুল একাডেমি দিছে গ'লে তো মহান তো ডিগ্ৰী কৰ্চ নহয় তো এনে হোজা তো মহান তো মিনিমাম গ্ৰেড তো বেশি যাব পারে হলে বি মহান পাড়া তাক তুই গ্রেড এইট ইনা ওয়াহি মহান এন্টারটেইন করলে ইটু এনকারেজ করে
0: ওকে গ্রেড এইট
1: না গ্রেড এইট ওকে আর থিওরি খান বি আলাগ আলাগ থাকে গ্রেড খান বি আলাগ আলাগ থাকে তো মেজরিটি মহান তো পাড়া তাক তুই তো গ্রেড এইট করি না আহিয়াহি মোর কনফিডেন্ট মোর এক্সপিরিয়েন্সড ইনা হুজাগানি গ্রেড এইট মহান লগা সেই মহান ডিগ্ৰী কোৰ্চ না দে মহান লগা চিলফিনি একাডেমি তো আছে চ' ফৰ ডিগ্ৰী কলেজ খান তো আলাগ থাকিব কোৱালিফিকেশ্যনছ তো না
0: ওকে বেছি জানকাৰী ভাল পাইছে তো আৰু আপুনি কি এটা সৱাল সুধিব আপুনি তো চিন্স চেফেণ্ডি স্কুল

0: Δεν δεχθούν κάτι δουλειά και δεν θέλουν να πληρώνουν πίρα. Αυτό το δουλειά πατρό λακκί. Δεν είχαν σε βάθος δομής, η κάρια δεν φάρ. Στον τρίτο δεχθούν τα ρίχνουν, τα δεχθούν τα ρίχνουν, τα δικατήρα. Σαν δεχθούν να σας δημιουργούν την εξέχεια. Αδε δεκαστά δεανήκαμε. Ραφνή και δεν είχε δουλειά.
1: আচ্ছা আৰু কিলি এইটো গানা শুনিব মন যায় আছে কিবা এটা খাস আছে নেকি ঠিক আছে ঠিক আছে শুনিবি আৰু আজি ৰাস্তাতে কাম কৰি আছো আজি
0: আজি যোৱা নাই কালি লাইট অলপ লাইট কৰি কাম কৰিছে
1: ট্ৰাফিক নিমিত্তে কাম কৰিবলৈ অলপ দিগদাৰ আছে না দিন নে
0: কৰা হ'ল এতিয়াতো কাম আজি কাম নাই আৰু
1: ঠিক আছে ঠিক আছে তো ভাল শুনি কিনা এনজয় কৰিবি থেংক ইউ চ' মাছ ফৰ কলিং আপুনি লগতে কথা পাতিছে ভাল লাগিছে ভাল ভাল দিন থাকিব দেই
0: অ'কে থেংক ইউ
1: অ'কে ইউ ৱেলকাম বাই তো মাই ডিয়াৰ ফ্ৰেণ্ডছ আমি খেল নাগৰ ৰেগুলাৰ লিচনাৰ থাকি আছে বাইখুন বন্দা চাৰাই দিওঁ সোণাৰী আছামৰা তাই ৰিকুৱেষ্ট কৰা লগা গীত আমি খান শুনি হ'ব পাৰ্চাৰ ফিল্ম কুমাৰ চানু কবিতা কৃষ্ণা মূৰ্তি লগা অৱস্থে মিউজিক দিছে নদীপ হৰ শ্ৰৱণ লিৰিক্স

Well, my dear friends, I'm Michael Nagar listener Hannah from Kohima. Aru tai koi ase tai laga Maren Low, who is 86 years old. She's a fan of FM Dragoman koi ase, and she always listens to it from morning. Well, Hannah and Maren Low, good afternoon, and thank you so much for writing in. Aru itu nishina hotai honiki na enjoy kuru thakibo karne koi di ase. Isakato from Dimapur, Michael Nagar regular listener thakia ase. Tai bhi aji laga afternoon playlist honiki na enjoy kuru asuna likhi di ase. Thank you so much. শুনিকেনা এনজয় কৰা লগা খবৰ আমি খাটকে জনাই দিয়ে কাৰণে বেছি খুশি পাওঁ জনাই দি আছে এণ্ড উইথ দোজ বিউটিফুল ফিল গুড মেলডিজ ইটছ টাইম টু কনক্লুড টুডে স্পেচিয়েল আফটাৰনুন প্লে লিষ্ট অন আকাশবাণী কোহিমা এফ এম ট্ৰাগোবান 103 মেগাহাৰ্টজ মাই ডিয়াৰ ফ্ৰেণ্ডছ এজ উই অল ন' মিউজিক হেজ এ ৱণ্ডাৰফুল ৱে অফ ৰিফ্ৰেছিং দ হাৰ্ট এণ্ড মাইণ্ড এণ্ড আই হোপ দিছ ছংছ ব্ৰড পজিটিভিটি স্মাইলছ এণ্ড গুড এনাৰ্জি টু ইয়ৰ আফটাৰনুন Keep enjoying the little moments of life. Keep spreading happiness. And keep listening to good music. Apni alaga host aur dost aaje tumne nahi kewa sign out kar diye se. Wishing you a peaceful and wonderful day ahead. Itia ek baje wale apni khani Delhi par play with your FM radio.

pani itu kan conserve kuri bole aro itu para sustainable development to poncha bole korone ase itu thakise soil and water conservation practices for fellow management itia amikhan problems of urbanization itu laga opore kotha alop kori dia huni lobo sobse age amikhan infrastructure laga opore kotha kori dia jani lobo bishi cities aro towns kan de urban services kan do amikhan lagia laga poncha bole na pare aro amikhan dikhia nishna itia laga population uthia aro rural migration itu khan para itu laga problem do aro othai de dimapur khali na hoile alag jaga state khan do hill top na hoile bi hill slope khan de ase itu karone space aro expansion kori bole karone bishi diktar pai rasta aro transportation rasta laga network to aro bishi lamba hui ja nisna sobse dangor issue to itu kiniga maintain koribo itu ase rasta bia hua to busti khan khali te na hoina town khan te bi ase aro itu laga condition do aro biae hui ja ase towns aro cities khan laga rasta site te nala thakia to public khan bra commercial aro domestic litra saman khan do philai na bon kori dise jitia amikhan rasta do thick surfacing aro maintenance na korbo amikhan borkhan gira homoi te transportation karone bishi duk pai jai electricity amikhan power sector re sai jai se gule energy laga domestic consumption do 2000 to 2001 laga margin de sai jai se gule bishi uthi se itu laga homoi te industrial consumption do nami se itu sai jai se gule amikhan town aro cities area khan de light to bishi chula to jani bole pare amikhan light consumption do amikhan kiman chulai aro light te kiman connect korina ase itu opore na hoy hoile bi amikhan ke regular power supply dia itu ase itu kan sob sai jai se gule amikhan urban areas khan de light laga shortage thakia laga problem do dikhi bole pare ase housing gor banato ami khange hawa pani para bon korina rakhi bole khali na hoy hoile bi gor banato ami khan jaka pal sabole lage manu laga osor khan te thaki bole lage aro thik sapa thaki laga facilities khan to thaki bole lage gor banawole aro jaka to populated towns kohima aro dimapur khan nishna de bishi problem hoi ja ase kohima aro dimapur nishna urban areas khan te gor banawole aro jaka karone bishi diktar hoa to ami khan jani ase itu khali na hoina alag chutu town khan te bi thik jaga pawole to bishi diktar huise thik system do saina na jai na aro khushi khushi gor extension government laga mati encroachment itu khan to sob itu laga problem te contribute kore town cities khan de rent te thakia khan to gor rent to bishi thake itu karone itu para payment dina tar khan to gor e ki chulawole lage itu thik to chulawole na pari jai গভর্নমেন্ট কাম করিয়া খানকে সাই যাইছে কইলে তো তার খান কোয়ার্টার দিয়া বি বেশি কমতি আছে কিলে কইলে আমি খান আরবান এরিয়াস খানতে তো রেন তো বেশি হই যা কারণে তার খান তো সব কোয়ার্টার তো বিচারি যায় আরবান আনএমপ্লয়মেন্ট আর পভার্টি আমি খান টাউন আর সিটিস খানতে থাকিয়া লাগা কন্ডিশন পড়া আনএমপ্লয়মেন্ট আর পভার্টি বি বেশি এফেক্ট করে পভার্টি তো একটা মাল্টি ডাইমেনশনাল ফেনোমেনাম কইনা আছে যোনটো পভাৰ্টি পৰা আমি খান বেচিক নিডছ লাগিয়া চামান খান তো ল'বলৈ নাপাৰি যায় আৰু এডুকেশ্যন বি পাবলৈ নাপাৰে ৰিচৰ্চেছ কমতি থাকে গড় ঠিক থাকিবলৈ নাপাৰে পানী আৰু চাফা থাকিবলৈ নাপাৰে মাল নিউট্ৰিশ্যন আৰু হেল্থ ভাল নাথাকে ইনিগা হোৱাৰ পৰা জাকাৰা হ'ব ক্ৰাইম হ'ব আৰু এক্সপ্লইটেশ্যন হৈ যায় নাগালেণ্ডতো আৰবান চেণ্টাৰ্ছ খান ডাঙৰ হোৱাতো ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন কাৰণে নহয় ইণ্ডাষ্ট্ৰিজ নহ'লে বি কৰ্পৰেট এষ্টাব্লিছমেণ্টছ ডাঙৰ খান তো কোন বি মেনশ্যন কৰিবলৈ নাই গভৰ্ণমেণ্টহে আমি খান লগা ষ্টেট লগা লাৰ্জেষ্ট এমপ্লয়াৰ আছে ইনিগা লা ছিটুৱেশ্যনতে মানুহ বেছি যোনটো টাউন চিটিজতে থাকিবলৈ বিচাৰি না আহে এইটো খান আনএমপ্লয়ড হৈ যায় এইটো খান পৰা আৰবান পৰ লগা বেছি ডাঙৰ ছেক্টৰে কনষ্টিটিউট কৰে চেনিটেশ্যন এণ্ড গাৰ্বেজ ডিছপজেল আমি খান টাউন চিটিজ খান দে চাফা থাকিবলে ফেক্টৰ্ছ বেছি এফেক্ট কৰে চামানটো ক'তে পেলাই চলিড আৰু নন চলিডটো কেনেকৈ পেলাব ঠিক মেনেজমেণ্ট আৰু ঠিক সময়তে মেইনটেনেঞ্চ কৰে এইটো খান

0: আছে। এইটো কাৰণে বস্তিখনতে লেণ্ড ডেভেলপমেণ্ট কাৰণে ঠিক পলিচি ডিচিশ্যনছখনটো ল'বলৈ লাগে, আৰু এতিয়া লগা প্ৰেজেণ্ট এৰেঞ্জমেণ্টছখনটো আৰু চাবলৈ লাগে। এইটো থাকিছে প্ৰব্লেমছ অফ অৰ্গানাইজেশ্যন। এতিয়া আমিখন ডিমাপুৰ ডিষ্ট্ৰিক্ট কাৰণে এগ্ৰমেট এডভাইজৰী বুলেটিন জানি লোৱা হ'ব। পেহেলাতে হাৱা পানী খবৰ। IMD পৰা 5 দিন লগা ৱেডাৰ ফৰকাষ্ট দিয়া হিচাপে আহিয়া দিনখনটো বেছি ওলা আকাশ চাফা থাকিবলৈ দেখি আছে। দিন লগা টেম্পাৰেচাৰটো 32 to 34 ডিগ্ৰী চেলচিয়াছ লগা ৰেঞ্জতে এক্সপেক্ট কৰি আছে, আৰু ৰাতি লগা টেম্পাৰেচাৰটো 24 to 25 ডিগ্ৰী চেলচিয়াছ লগা ৰেঞ্জতে এক্সপেক্ট কৰি আছে। চুবা লগা ৰিলেটিভ হিউমিডিটিটো 79 to 91% লগা ৰেঞ্জতে এক্সপেক্ট কৰি আছে, আৰু চাম লগা ৰিলেটিভ হিউমিডিটিটো 40 to 55% লগা ৰেঞ্জতে এক্সপেক্ট কৰি আছে। ৱেডাৰ ৱাৰ্ণিংছ। আহিয়া দিনখনতে থাণ্ডাৰষ্ট্ৰম আৰু লাইটনিং অলপ মাৰিবলৈ দেখি আছে। ইটো সপ্তাহ খতম হোৱা সময়তে বৰষুণ অলপ বেছি গিৰিবলৈ দেখি আছে। জেনেৰেল এডভাইজৰী। 2 দিন পিছতে বৰষুণ হ'বলৈ দেখি আছে। পাৰা তাক আৰ্টিন আপখন জলদি কৰি ল'বি, চব্জিটো বাও পাৰা উঠিবৰ কাৰণে। ফ্ৰুটছ আৰু ভেজিটেবলছখনটো নপচিবৰ কাৰণে জলদি হাৰ্ভেষ্ট কৰি ল'বি। চব্জিখন আৰু ফ্ৰুট গাছখনতে ছাপৰ্ট দিবি। SMS এডভাইজৰী। এতিয়া লগা সময়তে পাৰা তাক নালাখন ঠিক বনাবি, পানী জমা হোৱাখনটো যাবৰ কাৰণে। আদাৰ্ছ ছইল লেণ্ড প্ৰিপাৰেশ্যন স্পেচিফিক এডভাইজৰী। জেনেৰেল এডভাইচ। আহিয়া দিনখনতে বৰষুণ হ'বলৈ দেখিয়া নিচিনা ছিট বেটখনটো উঠাই দিবি, ফাংগাল বেমাৰীখন পৰা বাচিবলৈ কাৰণে। সদায় মনিটৰ কৰি না গাছখনটো ইনফেক্ট হৈ যাইছে কৈলে এই দোকানটো ওলাই দিবলৈ লাগে, তাৰ লগা বেমাৰীটো আলগ খাংগে আৰু নালাগিবলৈ কাৰণে। গাছটো কোনটো জেগাতে ইনফেক্ট হৈ যাইছে এই দোকানটো ওলাই দিবলৈ লাগে, সময় সময়তে ৱেডিং বি কৰিবলৈ লাগে। খেতি বাৰী কৰিয়া খাংগে এডভাইচ কৰি দিয়াটো ইউনিফাইড মৌচম আৰু মেডুত এণ্ড্ৰইড এপ্লিকেশ্যনটো মোবাইলতে ডাউনলোড কৰি না ৱেডাৰ ফ'কাছ আৰু ৱেডাৰ বেষ্ট এগ্ৰমেণ্ট এডভাইজৰিজটো জানিবলৈ পাৰিব, আৰু দামিনী এণ্ড্ৰইড এপ্লিকেশ্যনটো ডাউনলোড কৰি না থাণ্ডাৰষ্ট্ৰম আৰু লাইটনিং লগা ফ'কাছ বি জানিবলৈ পাৰিব। এইটো থাকিছে ডিমাপুৰ ডিষ্ট্ৰিক্ট কাৰণে এগ্ৰমেণ্ট এডভাইজৰী বুলেটিন। আজি আমিখন লগা প্ৰগ্ৰামটো ইয়াতে পৰা চিজ কৰিব। শুনি লোৱা চব মানুহকে খুচি জনাই দিয়া যে আহিয়াকালি নতুন কথা লৈ না লগ কৰিয়া হ'ব।
1: News, music and entertainment. FM 103 megahertz.
2: Well, dear lovely listeners, that was our program on Rural Connect you were listening to. And now it's time to listen to some of our local artists here at Local Talent. So I have three songs lined up here for you. One is Oran Moza with Raven Haired Beauty, and it'll be followed by Sitso with Best of Love, and Kekri Ring with Destination. So those are the songs you'll get to listen to, and I'll see you again at 5 with the program Kaleidoscope.

প্ৰগ্ৰামত এইবাৰ দুচৰা গীত শুনিব অৰিজিৎ সিং, আদিতি সিং শৰ্মা আৰু পীয়ুষ কাপুৰ লগা ৱাস্তি ফিল্ম হলিডে। আৰু এইটো গীতটো শুনিবলৈ মনোগিনা পচন্দ কৰিছে লাজামি পৰা লিভি চু। ৱেল লিভি, ফাইনেলি আপোনাৰ লগা পচন্দিতা গীত মই বজাবলৈ আছে। আপোনাৰ পুৰা তৈয়াৰ হৈ কিনে আছে কৰিলে মানে শুনি কিনাই এনজয় কৰিবি।

কহিমা ডি ব্লক কলনীৰ পৰা লিখি কিনে পঠাইছে ভিকি, আৰু ভিকি পৰা শুনিবলৈ মনোয়ে নাপচন্দ কৰিছে হেল্ল' ব্ৰাদাৰ ফিল্ম কি গে গাইছে উদিত নাৰায়ণ আৰু অলকা য়াগ্নিক।